প্ৰিয় শ্ৰোতাক লাগে নমস্কাৰ আৰু ওলাৰ লগতে সুন্দৰ বিয়ান ইদা আকাশবাণী কেন্দ্ৰ তুৰা মিডিয়াম ৱেভ লাইন 243.31 মিটাৰ আৰু কিলোহাৰ্টজ 1233 নি অনুষ্ঠান প্ৰচাৰ হোৱা লাগিছে আমলাসুৰ। আজি ৰবিবাৰ আগষ্ট মাছলা 16 তাৰিখ চন 2026 আৰু সময় বিয়ান লা 6:30:20 পাৰ হোৱা লাগিছে। আজিলা অনুষ্ঠান নি প্ৰথম গান্দা আপনে গিলা শুনিবগে পাব শিল্পী নন্দিতা হাজংলা গান্দা গানলা কথারা হলে হুটু ভোলা আমরা আর ই গান্দা শুনিবগে অনুরোধ জানাছে গারোবাদা থেকে দীপাঙ্কর বৈশালী সুরমি স্মিতা অনিমা আর রাজেশ।